Dan Shaba Shabas Mari Holindiska Junior Ustadu Kastad Maestro Sujal Umrojika Bilkul Naya Song Music Formasi Surya तो साथियों वक्त हो गया है कुछ ज्ञान के बातें होना पुराने जमाने के कुछ विद्वानों कुछ पढ़े लिखे लोगों और कुछ मशहूर मशहूर लोगों ने जिंदगानी यानी उम्र लीफ के बारे में कुछ न कुछ ज्ञान के बातें लिख लिख कर चले गए हैं कुछ जीवित हैं और कुछ ऊपर चले गए हैं जो मैं आप श्रोताओं के साथ बांटना चाहता हूँ ये यशोमेध लेकर की इन बातों से हमेशा की तरह कुछ ना कुछ तो हम लोग सीखते ही रहेंगे तो जरा गौर फरमाएं अरस क्या है महाज्ञानी श्री अर्बानस जी ने और अर्बानस जी ने कहा है सिंस योहन यानी सिंस अर्बानस ऑफ टेफे कुंत सेन एर ट्वी केर सो फिल टेफेस फरकोख्त एंड ik heb de mijne ook verkocht. De voetbal genius Mahagyani, हमारे voetbal sport का the great Johan Cruyff जी ने कहा है कि als je een speler ziet sprinten, is hij te laat vertrokken. Een Surinaams spreekwoord, ik Surinamie kahawat luidt als volgt, Satyoki. Een verzadigde buik weet niet hoe het een hongerige te moeden is. Mahagyani Sri Albert Einstein, de uitvinder van de atoombom, tracht niet een man van succes te zijn, maar probeer liever een man van waarde te zijn. Ook een hele goede अपना महात्मा गांधी जी हम लोग का अपना बापू जी ने भी कुछ ज्ञान के बारे में लिखा है और बापू जी ने कहा है यारों कि het is onwijs al te zeker te zijn van je eigen wijsheid. Het is gezond eraan te denken dat zelfs de sterkste mensen kunnen verzwakken en zelfs de wijste mensen kunnen dwalen. Ook eentje om te onthouden. Nog eentje van de grote genius, Johan Cruijff, zegt: elk nadeel heeft zijn voordeel. Een rente, nikke hij zin de ganike barmerki. Er is geen verschil tussen communisme en socialisme, behalve in de middelen om hetzelfde uiteindelijke resultaat te bereiken. Communisme wil mensen tot slaaf maken via geweld. Socialisme via het stemhokje. Het is slechts het verschil tussen moord en zelfmoord. Een doordenkertje hoor. Ja, maar de beruchte Adolf Hitler heeft ook wat gezegd. En hij heeft gezegd: wat een geluk voor de leiders dat de mensen niet nadenken. Boeddha Bhagwan ji ne bhi kuch kaha hai yaro. Aur Boeddha Bhagwan ka ye kehna hai ki er is geen weg naar geluk. Geluk is de weg. Onthoud dat. Van vanmiddag Kahai Sri Herman Vinkers Gine. Om 7 uur hebben wij een warm buffet. En om 7:30 een lauw buffet. En om 8 uur een koud buffet. Dus dat je ook ja, kuch gyan ke baate sune, jo kuch na kuch gyan hi ki baare mein jaate hain. ये यशोमेध लेकर इन बातों को मैं आप सभी को सुनाया कि इन बातों से कुछ ना कुछ तो हम लोग हमेशा की तरह सीखते ही रहेंगे प्रोग्राम को आगे बढ़ाता हूँ 8 मिनट गुजर चुका है 5:30 बजकर एक बहुत ही
जबरदस्त सॉन्ग है, निकाला गया है कुछ दिन पहले हमारे सूरीनाम देश के फोक सॉन्ग्स के बारे में जाता है। नाच